0: yami kimbe na khung ti bu me ta na khung ka ba na chi yak su de ba ko na ko yu ko lo chi ni de lo chi chi chen chen ma to ba so ki yami ni chi thun si kyo bu ching pi tang to phe ta ching pi tang ki thun che ching pi lu ni ge gap ki chi wa la ki yu be yami na chi chi si si ji xin ki nin chu le chu be min chu di ngon thu gi lang kyo thab lam ki ko ne min chu na kong ki sa wa ge thub la min chu gi gyu rim nang kap ya me ko be tha na kong la phok to me be tho ne shyo gyun kang ya me ba ya ne sang thu
1: gyun thong ya me ni ri tha the wei ren xin ki ya me ne la phen bu yu gyu rim yong la xiep shu yu be xiep shu bu chi la ge lin yu ka ba ang cha le wo ge gu ji chu sum gu gu gu chu sum san ye ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལ
2: ཁྱི ཕྱད མམ ལམ ལམ ལམ ལམ ལམ ལམ ལམ ལམ ལམ ལམ ལམ ལམ ལམ ལམ ལམ ལམ ལམ ལམ 나랑 좀 싸움을 도와대. 얘 티에 직신다. 얘네들, 얘 나로 대 직신다. 대. 별 체념도 와대. 얘 신다. 대.